প্ৰগ্ৰামত এইবাৰ দুচৰা গীত কাৰণে লিখি কিনে পঠাইছে ডিমাপুৰ পৰা এল টুশি চিটি বয়, আৰু তাৰ পৰা পচন্দ কৰিছে কায়মাত চে কায়মাত তাক ফিল্ম কি গীত গাই আছে আল কাই।

এইটো আকাশবাণী এফ এম ট্ৰেকপেন 110 মেগাহৰ্টজ শুনি থকা সববিলাক এতিয়া সময় যে আকৌ আনি দি আছে ৰেল টাইমতে কহিমা টাউন লগা ট্ৰেফিক আপডেট। মনখোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হলে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু ইমান ভাৰী বি নহয়, ইমান হালকা বি নহয়, মাজতে আছে। হলে বি চাউথ বাউণ্ডেটো হালকা হালকা ট্ৰেফিক দেখাই আছে। যদি আপোনাৰ খান আলাক ৰাস্তা ল'বলৈ কাৰণে ইচ্ছা আছে কৰিলে মানে ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনী। পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তাটো বি নৰ্থ বাউণ্ডেটো হলে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো মাজতে আছে কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'ব কৰিলে আপোনাৰ খান ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইলছ ৰোড। টিচিপি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে বি আৰু চাউথ বাউণ্ডে বি দুইটা টিবি নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ ইচ্ছা থকা খান ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট নহ'লে বা ফুলবাৰীৰ পৰা লৈ কিনে খুচজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট। ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা টিবি নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা বাউণ্ড টিবি মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো মাজতে আছে কিন্তু আপোনাৰ খান ইটো ওপৰত বি আলাক ৰাস্তা ল'ব কৰিলে ল'ব পাৰে চেঞ্চেছ পইণ্ট পৰা লৈ কিনে এন এইচ এ কে। হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে কিন্তু চাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে। শুনি থকা সববিলাক আপোনাৰ খান আলাক ৰাস্তা ল'ব কৰিলে ল'ব পাৰে বেলিগ্ৰাম ৰোড পৰা লৈ কিনে ডি বি এছ নহ'লে বা হাইস্কুল জাংচন পৰা লৈ কিনে টি মডেল ৰোড আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ডে দুইটা টিবি হালকা হালকা ট্ৰেফিক দেখাই আছে। আপোনাৰ খান জানকাৰী নিমিত্তে আকৌ কৈ দিয়ে আছে নৰ্থ কহিমা কৈছে কলে নাগালেণ্ড চিভিল ছেক্ৰেটেৰিয়েট ফিলে যা লগা ৰাস্তাকে নৰ্থ কহিমা কয় আৰু চাউথ কহিমা কৈছে কলে পিয়াৰ হিল ফিলে আহি আলা ৰাস্তাকে চাউথ কহিমা কয়। শুনি থকা সববিলাক আজি ফুজিৰ কাৰণে ৰেল টাইমতে ট্ৰেফিক আপডেট কহিমা টাউন লগা আনি দিয়া ইয়াত প্ৰচেছ কৰি দিয়া আছে আৰু বি আনি দিয়া হ'ব 3:30।

শুনি থাকা যাবিলাক প্ৰগ্ৰামত এইবাৰ দুষ্ট্ৰা গীত শুনি বুলি মন হৈ কিনে পচন্দ কৰি কিনে অনুৰোধ কৰিছে দুৰ্গেশজী এণ্ড দ্য বিগ বিগ ফেমিলি, ৰাধেশ্যাম নাগনপুৰী, বন্দনা, ভাৱনা বিন্দু, গোলু কুসুমভাই, বাবু দিব্যাংশ, সুৰজ কুমাৰ দাক্ষে, সুৰজ বৰ্মা, ঋষভ কানাক, ভাৱনা বৰ্মা, প্ৰেমলাল বৰ্মা, নিকেশ ধৰ্মেন্দ্ৰ আৰু মমতা ভাই বৰ্মা। আৰু তাৰখানলা ফেমিলিৰ পৰা পচন্দ কৰিছে মৌৰা ফিল্ম কি গীত গাইছে পংকজ উদাস আৰু সাধনা সৰগম লগা বাস্তে। দুৰ্গেশজী অৰ পৰিবাৰ, আগৰ আপলোক অভি তক প্ৰগ্ৰাম পে জুড়া হোৱা হে তো সুনে অৰ এনজয় কিজিয়ে জো আপনে পচন্দ কিয়া হে মোহরা ফিল্ম কি গীত। গায়ক হে পংকজ উদাস অৰ সাধনা সৰগম।

0: গুড ইভিনিং, এইটো আকাশবাণী কহিমা। চামলাগা খবৰ পঢ়ি আছে মাবিনী কিকন। পয়লা হেডলাইনছ, প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু বৰা ট্ৰাইবেল সমাজ খান লগা ইনক্লুচিভ গ্ৰোথ নিমিত্তে মাতি দিছে। নাগালেণ্ডু চেণ্টাৰ লগতে জল জীৱন মিছন 2.0 সাইন কৰিছে। চিফ মিনিষ্টাৰ নীতি আয়োগৰ পৰা পেক্টকে খা পানী ছাপ্লাইৰে বঢ়াবা দিয়া লগা আচল ৰাস্তা কৰি কিনে সাৰাহনা কৰিছে। ইষ্টাৰ্ণ নাগালেণ্ড লিডাৰ্ছ খান FMTA এগ্ৰিমেণ্ট লগা পুৰা লাগু নিমিত্তে খাৰা কৰি আছে। আৰু ডিমাপুৰ পুলিচৰ পৰা মাইনৰ ছেক্সুৱেল এছল্ট কেছতে SIT বহাইছে, দুজন আৰোপীকে গ্ৰেপ্তাৰ কৰিছে। এতিয়া পুৰা খবৰ। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু আজি নাই দিল্লীতে ষ্ট্ৰেণ্ঠেনিং অফ ইণ্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেণ্ট এজেঞ্চিজ এণ্ড ইণ্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেণ্ট প্ৰজেক্টছ ওপৰতে নেশ্যনেল কনক্লেভ উদঘাটন কৰিছে। ইভেণ্টকে এড্ৰেছ কৰি কিনে প্ৰেচিডেণ্ট কৈছে, দেশতে থাকিয়া ট্ৰাইবেল সমাজটো সাংস্কৃতিক ৰূপ পৰা বেছি ধন আছে আৰু ট্ৰাইবেল সমাজকে আগে আনিবলৈ যি হ'লে বি কোচিছ কৰিব লাগে। তাই কৈছে, বিকাশটো আখৰি ঘৰ আৰু আখৰি বস্তিটোক যি হ'লে বি পুঞ্চিব লাগে আৰু চিন্তা জনাইছে কি কোনোবা ট্ৰাইবেলছ লগা হিচা খানটো এতিয়া বি চৰকাৰ লগা কিচিম কিচিম স্কিমছ খান একো নাজানে। প্ৰেচিডেণ্ট বৰা চব এজেঞ্চিজ আৰু ষ্টেক হোল্ডাৰ্ছ খানকে একজন একজন ট্ৰাইবেল বাচ্চা খান লগা স্কুল আৰু নজৱান খান কাৰণে ভাল নকৰি মিলাই কিনা চব ফালে বৰা ট্ৰাইবেল বিকাশ লগা উন্নতি চাবলৈ মাতি দিছে।
1: দূৰ দৰাজ কে লোক যে জংগলো মে ৰহতে হে উন তো এক ৰোড মেপ বনানা চাহিয়ে। আপ কোন সি গাঁও কো কভার কিয়া, কোন সি পপুলেশন কেতে ট্রাইবাল কে কিতনে লোক হে, কহাঁ তক হাম পৌঁছ পায়ে, কহাঁ তক নহীঁ পায়ে। পড়া লিখা হতে হুয়ে ভি বহুত লোক বহুত চিজে জানতে হে লেকিন ও খুলতে নেই, লেকিন উনকো খুলনা পড়েগা, শামিল হোনা পড়েগা দেশ কে বিকাশ কে লিয়ে, সমাজ কে বিকাশ কে লিয়ে, আদিবাসী লোগোঁ কো আগে লানে কে লিয়ে তো খুদ কো হি কুছ কারনা পড়েগা।
0: সেন্টারটো যোৱাকালি চাৰিটা প্ৰদেশ তাতে নাগালেণ্ড গেবি মিলাই কিনা আৰু একটা ইউনিয়ন টেৰিটৰীৰ লগতে জল জীৱন মিছন 2.0 নিচিনা মেমৰাণ্ডা অফ আণ্ডাৰষ্টেণ্ডিং MOU ছাইন কৰিছে। দুচৰা খাণ্ডু হ'লে অৰুণাচল প্ৰদেশ, ঝাৰখণ্ড, তামিলনাডু আৰু পুডুচেৰী আছে। ইটো ৰিফৰ্ম লিংকড MOUটো গ্ৰাম পঞ্চায়ত পৰা লৈ কিনে সেৱা হিচাপে আৰু বস্তি খাণ্ডে ৱাটাৰ গভৰ্ণেন্সটো কমিউনিটি চেণ্টাৰ্ড মডেল কৰি কিনে জল জীৱন মিছন 2.0 লগা অবজেক্টিভছ লগতে জুৰি কিনে আৰু তাকত পৰা সমাজ হিচা লোৱা দ্বাৰা বস্তিৰে চব ঘৰ বি ভাল খাবলৈ পাৰিয়া পানী ছাপ্লাইটো সদায় হিচাপে ঠিক পাবলৈ চাব। MOUটো ইউনিয়ন জল শক্তি মিনিষ্টাৰ CR পাটিল, ৰেচপেক্টিভ প্ৰদেশ খান লগা চিফ মিনিষ্টাৰ্ছ আৰু ছিনিয়ৰ অফিচিয়েলছ খান লগা আগেৰে অনলাইন ভিডিঅ' কনফাৰেন্সেছ দ্বাৰা আলাক মিটিংছ লোৱা সময়তে ছাইন কৰিছে। চিফ মিনিষ্টাৰ নীতি আয়োগৰ পৰা জল জীৱন মিছন 2.0 নিচিনা MOU ছাইন কৰিয়াদো নাগালেণ্ডে খা পানী সেৱা মজবুত কৰিয়াদে একটা দৰকাৰ কদম কৰি কিনা কৈছে। চিফ মিনিষ্টাৰ কৈছে, MOUটো বস্তি খান্দে পানী ছাপ্লাইটো ডিচেম্বৰ 2028 ফাংচনেল হাউচ হোল্ড টেপ কানেকশ্যন লগা এতিয়া থাকিয়া স্কিম লগা এক্সটেনশ্যন আছে। মিষ্টাৰ ৰিঅ কৈছে, MOUটো সদায় থাকিয়া আৰু চলিব পাৰিয়া সমাজ কাৰণে খা পানী ছিষ্টেমছ ঠিক চাবলৈ চৰকাৰ লগা মিলিজুলি কমিটমেণ্টকে দেখায়। তিটো লগতে 2028 হৰ ঘৰ জল লগা সপনাদে বি আগে বাঢ়ি আছে। মিষ্টাৰ ৰিঅ'টো PHED মিনিষ্টাৰ জেকব জিমমি আৰু দুচৰা ছিনিয়ৰ প্ৰদেশ অফিচিয়েলছ খানলৈ ছাইনিং চেৰেমনিৰে জুৰিছে। ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন NPO যোৱাকালি ইলাকাৰ পৰা আলাগ আলাগ পলিটিকেল লিডাৰ্ছ খান লগতে একটা কনচালটেটিভ মিটিং 2 February 5 ভাৰত আৰু নাগালেণ্ড চৰকাৰৰ লগতে মেমৰাণ্ডাম অফ এগ্ৰিমেণ্ট MOA ছাইন কৰিয়াদো ৰিভিউ কৰিছে। মিটিংটো টুইনচাংদে লোৱাদে দেশ প্ৰদেশ ডিষ্ট্ৰিক্ট আৰু ৰিজনেল লেভেল পাৰ্টিজ লগা অফিচ বেয়াৰ্ছ খান পৰা এটেণ্ড কৰিছে। একটা ষ্টেটমেণ্টে NPO কৈছে, হাউচটো MOAকে কায়েম ৰাখিবলৈ মিলি কিনা কথা কৰিছে আৰু April 16 ইষ্টাৰ্ণ নাগা নেশ্যনেল ৱৰ্কাৰ্ছ লগতে মিটিং ৰাখিয়া সময়তে ফেচলা লোৱাদে জুৰি কিনা তাই লগা লাগু কৰিয়াদে একো মিলাৱত নাথাকিবলৈ তে পূৰা কমিটেড থাকিব। লিডাৰ্ছ খান তাইখন লগা ৰেচপেক্টিভ পলিটিকেল পাৰ্টি প্লেটফৰ্মছ খান চলাই কিনা আৰু দেৰি নকৰি কিনে MOA লাগু কৰিয়া আৰু মেটেৰিয়েলাইজ কৰিয়া হাচিল কৰিব নিমিত্তে ফেচলা কৰিছে। হাউচটো আৰু ফেচলা কৰিছে কি যদি MOAটো লাগু কৰিবলৈ কামিয়াব নহ'লে ইষ্টাৰ্ণ নাগালেণ্ড লগা পলিটিকেল লিডাৰ্ছ খানটো ইষ্টাৰ্ণ নাগালেণ্ড লগা নাগৰিক খান লগা ইণ্টাৰেষ্টকে আচল ধ্যান দি কিনে NPO লগা কলদে মিলি কিনে খাৰা কৰিব। আকাশবাণী কহিমাৰ পৰা আপুনি হালতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবলৈ কাৰণে আমি হালা X হেণ্ডেলছ, AIR নিউজ এলাৰ্টছ আৰু AIR _ কহিমাদে ফলো কৰিবি। আপুনি হান পৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল নিউজ AIR নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব।

থাকিয়া ডিষ্ট্ৰিক্টে বি নাগালেণ্ডে কমিউনিটি ৰেজিলিয়েন্স মজবুত কৰাবলৈ ছচাইটি লগা কোশিশ হিচাপে লবলৈ জাৰি ৰাখিব। খবৰ চেষ্টে হেডলাইনছ আৰু একবাৰ জনাই দি আছে। প্ৰেজিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা ট্ৰাইবেল সমাজ খান লগা ইনক্লুচিভ গ্ৰথ টিমটোৱে মাতি দিছে। নাগালেণ্ডো চেণ্টাৰ লগতে জল জীৱন মিছন 2.0 চাইন কৰিছে। চিফ মিনিষ্টাৰ নেফিউৰিঅ'ৰ পৰা পেক্ট কেক খা পানীৰ ছাপ্লাইৰে বাঢ়াবা দিয়া লগা আচল ৰাস্তা কৰি কিনে চালনা কৰিছে। ইষ্টাৰ্ণ নাগালেণ্ড লিডাৰ্ছ খান FNTA এগ্ৰিমেণ্ট লগা পুৰা লাগু নিতে খাৰা কৰি আছে। আৰু ডিমাপুৰ পুলিচ পৰা মাইনৰ ছেক্সুৱেল এছল্ট কেছতে SIT বহাইছে, দুয়োজন আৰোপীকে গ্ৰেপ্তাৰ কৰিছে। ইটো লগতে আজি চাম লগা খবৰ ইমানতে শেষ কৰি আছে। শুনি থাকিবি অহাকালি পুজোৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে। গুড নাইট।